আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বীৰ চিলাৰায়ৰ 100 ফুটতকৈও অধিক উচ্চতাৰ প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা। কাৰ্ল ডাইচাৰেট, পিটাৰ হেগমান আৰু জৰ্জ নাগেললৈ 2026 বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নবেল বঁটা। সেৱা সেতু অভিযানৰ অধীনত ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰশাসনৰ সেৱা শিবিৰৰ আয়োজন। আৰু লক্ষ্ণৌত আজি ভাৰত ৱেষ্ট ইণ্ডিজৰ মাজৰ 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল। নমস্কাৰ, পুৱাৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ আজি পুৱাৰে পৰা অনুষ্ঠিত হৈছে। সমষ্টিটোৰ অন্তৰ্গত নগাঁও জিলাৰ 5টা বিধানসভা সমষ্টিৰ মুঠ 1339টা ভোটকেন্দ্ৰত পুৱা 7 বজাৰ পৰা ভোটগ্ৰহণ কৰি আছে। নগাঁও সংসদীয় সমষ্টিৰ 8টা বিধানসভা সমষ্টি ঢিং, ৰূপহীহাট, চামগুৰি, নগাঁও বটদ্ৰৱা, ৰহা আৰু মৰিগাঁও জিলাৰ জাগীৰোড, মৰিগাঁও আৰু লাহৰীঘাটত নিয়াৰিকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনে 203গৰাকী ছেক্টৰ বিষয়া আৰু 53গৰাকী জনেল বিষয়া নিয়োগ কৰিছে। সমষ্টিটোৰ 19,02,000 ভোটদাতাই মুঠ 15গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় কৰিব। ইয়াৰে 9,58,549 জন পুৰুষ আৰু 9,43,300গৰাকী মহিলা ভোটদাতা। মুঠ 2,307টা ভোটগ্ৰহণ কেন্দ্ৰত সুকলমে ভোটগ্ৰহণৰ বাবে প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। নগাঁও জিলাৰ বাবে নিয়োজিত 54জন মাইক্ৰ অবজাৰভাৰে স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ কাম কাজ পৰ্যবেক্ষণ কৰিছে। ভোটগ্ৰহণৰ সময়ছোৱাত সম্ভাৱ্য যিকোনো ধৰণৰ কুটাঘাত ৰোধ কৰাৰ বাবে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে ফ্লেগ মাৰ্চ অব্যাহত ৰাখিছে। বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাই পুৱা 7 বজাতে মৰিগাঁও জিলাৰ মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 16নম্বৰ ভোটকেন্দ্ৰত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে। একেদৰে কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাই নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিৰ মাজগাঁও উচ্চ বুনিয়াদী বিদ্যালয়ত ভোটৰ অধিকাৰ সাব্যস্ত কৰে। ৰূপহীহাটৰ

0: বিধায়ক নুরুল হুদাই রৌমাৰী মুক্তাব স্কুলত ভোটকেন্দ্ৰত ভোটদান কৰে। শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ ভোটগণনা আজি পুৱাৰে পৰা চলি আছে। মুঠ 7টা কোঠাত এই ভোটগণনা কৰা হৈছে। সৰ্বাধিক 4টা ৰাউণ্ডত গণনা সম্পূৰ্ণ হোৱাৰ আশা কৰা হৈছে। ভোটগণনা কেন্দ্ৰত ভোটগণনা সম্পন্ন কৰিবলৈ প্ৰতিখন টেবুলত এজনকৈ মাইক্ৰ পৰ্যবেক্ষক, গণনা সহায়ক আৰু গণনা তত্বাৱধায়ক আছে, এ আৰ অ' আছে। গণনাৰ বাবে প্ৰায় 700 চৰকাৰী কৰ্মচাৰীক নিয়োগ কৰা হৈছে। নিশা 8 বজাৰ ভিতৰত সকলো ভোটগণনা প্ৰক্ৰিয়া সম্পন্ন হ'ব বুলি আশা কৰা হৈছে। অসম ৰাজ্যিক নিৰ্বাচন আয়োগে জাৰি কৰা নিৰ্দেশনাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনেও গণনা কক্ষৰ ভিতৰত মোবাইল ফোন আৰু অন্যান্য নিষিদ্ধ সামগ্ৰী কঢ়িয়াই নিয়াৰ ক্ষেত্ৰত কঠোৰ সুৰক্ষা নিয়ম জাৰি কৰিছে। বঙাইগাঁৱত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি মুঠ 711 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা 6টা প্ৰকল্পৰ শুভাৰম্ভ কৰে। প্ৰথমে মুখ্যমন্ত্ৰীগৰাকীয়ে নৱনিৰ্মিত সংহত জিলা আয়ুক্তৰ কাৰ্যালয় উদ্বোধন কৰে। ইয়াৰ পাছত তেওঁ বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। মুখ্যমন্ত্ৰীয়ে অভয়পুৰীৰ খোৰাগাঁৱত 30 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত আদৰ্শ আৱাসিক বিদ্যালয়, টুলুঙিয়াৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ 11 কোটি টকীয়া আন্তঃগাঁথনি, অভয়াপুৰীৰ সৃজনগামত থকা শ্ৰী শ্ৰী ৰঘুনাথ বিগ্ৰহ মন্দিৰ সত্ৰৰ 6 কোটি টকীয়া আন্তঃগাঁথনি আৰু সদৰ চহৰৰ কাষতে থকা বীৰজৰা চাহ বাগিচাৰ আদৰ্শ মাধ্যমিক বিদ্যালয়ৰ 3 কোটি টকীয়া আন্তঃগাঁথনি ভিডিঅ' কনফাৰেন্স ব্যৱস্থাৰে উদ্বোধন কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই 17 ফুট উচ্চতাৰ কোঁচ ৰজা নৰনাৰায়ণৰ এটা ব্ৰঞ্জৰ প্ৰতিমূৰ্তিও উন্মোচন কৰে। তেওঁ ভাষণত বঙাইগাঁৱৰ ৰাইজে অচিৰেই এখন অভিযান্ত্ৰিক মহাবিদ্যালয় লাভ কৰিব বুলি উল্লেখ কৰে। বঙাইগাঁৱত 100 ফুটতকৈও অধিক উচ্চতাৰ মহাবীৰ চিলাৰায়ৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। মহানায়কসকলৰ স্মৃতি যুগমীয়া কৰাৰ বাবে ৰাজ্য চৰকাৰে এনে পদক্ষেপ গ্ৰহণ কৰা বুলি মুখ্যমন্ত্ৰীয়ে কয়।
1: লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ পিছত আমি বঙাইগাঁৱত 100 ফুটতকৈও ওখ বিশ্ব মহাবীৰ চিলাৰায় এটা প্ৰতিমূৰ্তি স্থাপন কৰিবলৈও আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। আমাৰ যেনেকৈ যোৰহাটৰ হোলোঙা পাৰত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছে, ঠিক তেনেদৰে বঙাইগাঁৱতো আমি বিশ্ব মহাবীৰ চিলাৰায়ৰো প্ৰতিমূৰ্তি এটা নিৰ্মাণ কৰাৰ বাবে সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰা হৈছে। অৰ্থাৎ বঙাইগাঁও জিলাখনক কেৱল মাত্ৰ নামনি অসমৰ ভিতৰতে নহয়, সমগ্ৰ অসমৰ ভিতৰতে এখন জাকত জিলিকা জিলালৈ ৰূপান্তৰ কৰাৰ বাবে আমি আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছো।
0: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত উচ্চতম ন্যায়ালয়ে অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই দাখিল কৰা জামিন আবেদনখনৰ শুনানি আজি গ্ৰহণ কৰিব। ইপিনে উচ্চতম ন্যায়ালয়ে অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি গ্ৰহণ অহা 6 নৱেম্বৰলৈ স্থগিত ৰাখে। কালিৰ শুনানিত ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই উচ্চতম ন্যায়ালয়ত যুক্তি দৰ্শাই কয় যে গোচৰটো ফাষ্ট ট্ৰেক আদালতত চলি আছে আৰু ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াসকলৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা নাই। ৰাজ্য চৰকাৰৰ এনে তথ্যৰ পাছতে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানিৰ দিন অহা 6 নৱেম্বৰলৈ পিছুৱাই দিয়ে। ইপিনে প্ৰৱাসী অসমীয়া ৰূপকমল কলিতাৰ সাক্ষ্য প্ৰদান কালি সম্পূৰ্ণ হয়। সাক্ষ্য প্ৰদান কালত অভিযুক্ত শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তৰ অধিবক্তাই ৰূপকমল কলিতাক জেৰা কৰে। আনহাতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ প্ৰাঞ্জল দাসৰ বিচাৰপীঠত কালি অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ জামিনৰ শুনানি অনুষ্ঠিত হয়। শুনানিত চৰকাৰী পক্ষৰ যুক্তি প্ৰদৰ্শনৰ প্ৰক্ৰিয়াৰ অন্ত পৰে। সেই অনুসৰি আজি অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ হৈ প্ৰতিনিধিত্ব কৰা অধিবক্তাই চৰকাৰী পক্ষৰ বিৰুদ্ধে পুনৰ যুক্তি প্ৰদৰ্শন কৰিব। 2026 বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা ঘোষণা কৰা হৈছে। অপ্টোজেনেটিক্সৰ সৈতে জড়িত বিষয়ত কৰা গৱেষণাৰ বাবে কাৰ্ল ডাইচেৰেট, পিটাৰ হাগেমান আৰু জৰ্জ নাগেললৈ এই বঁটা আগবঢ়োৱা হৈছে। ষ্টকহোমৰ কেৰলিনস্কা ইনষ্টিটিউটত নোবেল সমিতিয়ে কালি এই বঁটা ঘোষণা কৰে। উল্লেখযোগ্য যে কাৰ্ল ডাইচেৰেট হৈছে আমেৰিকাৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপক, পিটাৰ হেগমান হৈছে এগৰাকী জাৰ্মান জৈৱ পদাৰ্থ বিজ্ঞানী আৰু জৰ্জ নাগেল হৈছে এগৰাকী জাৰ্মান স্নায়ু বিজ্ঞানী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন আৰু তেওঁৰ 25 বছৰীয়া ৰাষ্ট্ৰীয় সেৱাৰ যাত্ৰা উপলক্ষে দেশজুৰি অনুষ্ঠিত সেৱা সংকল্প অভিযান কালি শিৱসাগৰ জিলাতো অনুষ্ঠিত হয়। এই উপলক্ষে জিলাখনৰ ডিমৌত অনুষ্ঠিত অংগন মিলন শীৰ্ষক অনুষ্ঠান

0: 12টা কাম কৰিছো, তাৰ ভিতৰত অন্যতম এটা প্ৰধান কাম হ'ল সমগ্ৰ দেশত আমাৰ অংগনবাদী কৰ্মী সহায়িকাসকলৰ ওচৰলৈ গৈ তেওঁলোকক আন্তৰিক শ্ৰদ্ধা জনোৱা। আৰু আজিও ইয়াত ঠিক দৰে মুখ্যমন্ত্ৰী মহোদয়ৰ দুখন চিঠি আৰু দুখন চেকো তেখেতসকলক অৰ্পণ কৰিছো। আৰু আজি ডিমৌথাৰাত উপস্থিত হৈ প্ৰতিজ্ঞাৰ্থত যদি মই ইয়াত থকা এই 40-50গৰাকী আমি দেখিছো, কিন্তু সমগ্ৰ জিলাখন বা অসমৰ প্ৰত্যেকগৰাকী অংগনবাদী কৰ্মী সহায়িকালৈ আমি আমাৰ দল, আমাৰ মুখ্যমন্ত্ৰী, আমাৰ প্ৰধানমন্ত্ৰীৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জনাইছো। তেখেতসকলক আমি কৃতজ্ঞতা জনাইছো। আমাৰ দেৱ শিশুসকলক সুন্দৰভাৱে আগুৱাই নিয়াত তেওঁলোকে
1: সেৱা সংকল্প অভিযানৰ অংশ হিচাপে লখিমপুৰ জিলাৰ ঢকুৱাখনা উন্নয়ন খণ্ডতো কালি সেৱা সেতু কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই অনুষ্ঠানত সাংসদ প্ৰদান বৰুৱা, বিধায়ক নৱকুমাৰ দলে আৰু ভালেসংখ্যক লোক উপস্থিত থাকে। জিলাখনৰ ডিজৌ আদৰ্শ অংগনবাড়ী কেন্দ্ৰত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ নিষ্ঠা আৰু অৱদানক সন্মান জনোৱাৰ উদ্দেশ্যে অংগন মিলন কাৰ্যসূচীও ৰূপায়ণ কৰা হয়। এই অনুষ্ঠানত বিধায়ক ঋষিৰাজ হাজৰিকা, লখিমপুৰ জিলা পৰিষদৰ সদস্য ৰাজু মাহাতো আৰু ৰঙানদী মংগলৰ সভাপতি প্ৰেম বৰা উপস্থিত থাকে। উত্তৰ লখিমপুৰ পৌৰসভাই জনসাধাৰণৰ দুৱাৰদলিত চৰকাৰী সেৱা আৰু বিভিন্ন কল্যাণমূলক আঁচনিৰ সুবিধা সহজতে উপলব্ধ কৰাৰ লক্ষ্যৰে বিশেষ সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰে। বাক্সা জিলা প্ৰশাসনৰ উদ্যোগতো জিলাখনৰ জালাখণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় চৌহদত কালি সেৱা সংকল্প অভিযান 2026 অনুষ্ঠিত হয়। শোণিতপুৰ জিলাতো সেৱা সংকল্প অভিযানৰ অংশ হিচাপে বালিপাৰা আৰু বৰচলা উন্নয়ন খণ্ডত অনুষ্ঠিত শিবিৰত কালি ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱাৰ জৰিয়তে দেশ সেৱাৰ লক্ষ্যৰে ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত 25 বছৰ সফলতাৰে সম্পূৰ্ণ কৰিছে আৰু সম্পূৰ্ণ দায়বদ্ধতাৰে এই সেৱা অব্যাহত ৰাখিছে। সেৱা আৰু সুশাসনৰ লক্ষ্যৰে চৰকাৰে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে নিৰন্তৰ কাম কৰি আছে। সৰ্বাত্মক বিকাশ আৰু সামাজিক সবলীকৰণৰ জৰিয়তে চৰকাৰৰ এই নিষ্ঠাপূৰ্ণ সেৱাই জনসাধাৰণৰ জীৱনত ৰূপান্তৰ সাধন কৰিবলৈ সমৰ্থ হৈছে। এই শৃংখলাত আজি সন্ত্ৰাসবাদৰ বিৰুদ্ধে দেশৰ শূন্য সহনশীল নীতি আৰু সন্ত্ৰাসবাদী নেটৱৰ্ক ধ্বংস কৰাৰ বিষয়ত চৰকাৰৰ প্ৰয়াস সন্দৰ্ভত আলোকপাত কৰা হৈছে। শান্তি আলোচনা, নিৰাপত্তা ব্যৱস্থা শক্তিশালীকৰণ আৰু জনসাধাৰণৰ সহযোগিতাৰ ফলত অসমে ক্ৰমান্বয়ে এক নতুন পৰিৱৰ্তনৰ দিশে আগবাঢ়িছে। এই পৰিৱৰ্তনৰ মূল মন্ত্ৰ হৈছে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতা। শূন্য সহনীলতাৰ নীতিয়ে সন্ত্ৰাসবাদ, সন্ত্ৰাসবাদী নেটৱৰ্ক, অবৈধ অস্ত্ৰ আৰু হিংসাৰ প্ৰতি কোনোধৰণৰ আপোচ নকৰাৰ বাৰ্তা প্ৰদান কৰে। নিৰাপত্তা বাহিনীৰ অভিযানৰ লগতে শক্তিশালী চোৰাংচোৱা ব্যৱস্থা, সীমান্ত নিৰাপত্তা, সন্ত্ৰাসবাদী বিত্তীয় যোগান ৰোধ আৰু আন্তঃৰাজ্যিক তথা কেন্দ্ৰ ৰাজ্যৰ সমন্বয়ে এই নীতিক কাৰ্যকৰী কৰাত সহায় কৰিছে। ইয়াৰ সমান্তৰালভাৱে হিংসাৰ পথ ত্যাগ কৰা সন্ত্ৰাসবাদীসকলক মূল সুঁতিলৈ ঘূৰাই অনা, পুনৰ সংস্থাপন, দক্ষতা বিকাশ আৰু জীৱিকাৰ সুযোগ প্ৰদানৰ ওপৰতো গুৰুত্ব দিয়া হৈছে। বিভিন্ন শান্তি চুক্তিয়ে আলোচনাৰ জৰিয়তে সংঘাতৰ স্থায়ী সমাধানৰ পথ মুকলি কৰিছে। শিক্ষা, নিযুক্তি, আন্তঃগাঁথনি আৰু সামাজিক অৰ্থনৈতিক উন্নয়নেও সন্ত্ৰাসবাদৰ সামাজিক ভিত্তি দুৰ্বল কৰাত সহায় কৰিছে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি অনুসৰণ কৰি জনসাধাৰণৰ সহযোগিতাৰে অসমে শান্তি আৰু সমৃদ্ধিৰ অধিক শক্তিশালী ভৱিষ্যৎ নিৰ্মাণৰ আশা কৰা হৈছে। দৰং জিলাৰ খাৰুপেটীয়া নগৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ এখন কাৰ্যনিৰ্বাহক সভা কালি অনুষ্ঠিত হয়। খাৰুপেটীয়াৰ অটল বিহাৰী বাজপেয়ী ভৱনত অনুষ্ঠিত এই সভাত সন্মিলনৰ সভাপতি ৰবীন্দ্ৰনাথ সাহাই সভাপতিত্ব কৰে। সভাত সন্মিলনৰ সমাগত দ্বিবাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি, পুঁজিৰ যোগান, স্থায়ী কাৰ্যালয় গৃহৰ বাবে ভূমি আবণ্টন আদি বিষয়ত আলোচনা কৰা হয়। সন্মিলনৰ কাৰ্যালয়ৰ কাম কাজ পৰিচালনাৰ বাবে খাৰুপেটীয়া পৌৰসভাৰ স্থানীয় বাজপেয়ী ভৱনটো বন্দোবস্ত কৰা হয়। সম্পাদক মুক্তাৰুল ইছলামে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত খণ্ডকাৰ দিলৱাৰ হুছেইন, শামছুল হক, মতিউৰ ৰহমান আদি সদস্যসকলে জ্যেষ্ঠ নাগৰিক সন্মিলনৰ বাবে ভ্ৰমণ ব্যয় ৰেহাই, বেংক আদি বিত্তীয় প্ৰতিষ্ঠানৰ কাম কাজ, চিকিৎসা সেৱাত অগ্ৰাধিকাৰ প্ৰদান আদি বিষয়ত আলোচনা কৰে। এতিয়া আহক সঞ্জীৱনী পাঠকৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি ডিব্ৰুগড়ৰ বগীবিল টাৰ্মিনেলৰ পৰা আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজৰ প্ৰথমটো যাত্ৰাৰ শুভাৰম্ভ কৰা বাতৰিটো দৈনিক অসম, আমাৰ অসম, দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। বঙাইগাঁৱৰ বিভিন্ন ঠাইত মুঠ 711 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা কেইবাটাও প্ৰকল্প মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ৰাইজলৈ উৎসৰ্গা কৰা বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে 711 কোটি টকাৰ 6 প্ৰকল্প উদ্বোধন শিৰোনামেৰে মুখ্য বাতৰিত স্থান দিছে। ৰয়েল ছুইছ একাডেমীয়ে কালি 2026 বৰ্ষ

0: হৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা ঘোষণা কৰাৰ বাতৰিটো দি আছাম ট্ৰিবিউন, দৈনিক জনমভূমি, অসমীয়া খবৰ কাকতে ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতৰ শিৰোনাম পোহৰেৰে মগজুৰ স্নায়ুকোষ নিয়ন্ত্ৰণ, তিনি বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল। দি আছাম ট্ৰিবিউন কাকতৰ শিৰোনাম থ্ৰী চাইণ্টিষ্ট শ্বেয়াৰ মেডিচিন নোবেল ফৰ ৰিচাৰ্চ ইন টু ব্ৰেইন এক্টিভিটি। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে দাখিল হোৱা দুখনকৈ লেখ আবেদনৰ কালি উচ্চতম ন্যায়ালয়ত হোৱা শুনানিত এছ আই আৰ যদি নিৰ্বাচন আয়োগৰ সৰ্বসন্মত সিদ্ধান্ত নাছিল তেন্তে ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰিব পাৰে বুলি উচ্চতম ন্যায়ালয়ে ঘোষণা কৰা বাতৰিটো অসমীয়া প্ৰতিদিন, দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
1: ধন্যবাদ সঞ্জীৱনী। বতৰৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকণীৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু মণিপুৰৰ ঠাই বিশেষে মজলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ পুৱাৰে পৰা অব্যাহত। 15 গৰাকী প্ৰাৰ্থীৰ আজি ৰাজনৈতিক ভাগ্য নিৰ্ণয়। বঙাইগাঁৱত বীৰ চিলাৰায় 100 ফুটতকৈও অধিক উচ্চতাৰ প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা। কাৰ্ল ডাইচাৰেট, পিটাৰ হেগেমান আৰু জৰ্জ নাগেললৈ 2026 বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা। সেৱা সেতু অভিযানৰ অধীনত ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰশাসনৰ সেৱা শিবিৰৰ আয়োজন আৰু লক্ষ্ণৌত আজি ভাৰত ৱেষ্ট ইণ্ডিজৰ মাজৰ 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল: নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন সুকলমে সম্পন্ন, বিয়লি 5 বজা পৰ্যন্ত 76% ভোটদান, 72 সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত মানুহ আৰু বন্যপ্ৰাণীৰ সহাৱস্থানৰ দিশত অসমৰ প্ৰচেষ্টা সন্দৰ্ভত গুৰুত্বপূৰ্ণ প্ৰতিবেদন উন্মোচন, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ 6 নৱেম্বৰত উচ্চ ২৬ বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা আৰু এছিয়ান গেমছত সোণৰ পদক জয় কৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোহাঁইৰ কিছু সময়ৰ পাছত অসম আগমন। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে সঞ্জীৱনী পাঠক। এতিয়া শুনক বিতং বাতৰি। নগাঁও লোকসভা সমষ্টিৰ আজি উপ নিৰ্বাচনৰ ভোটগ্ৰহণ সুকলমে অনুষ্ঠিত হয়। সমষ্টিটোত বিয়লি 3 বজালৈকে লাভ কৰা তথ্য অনুসৰি 76% ভোটদান হৈছে। চামগুৰিত সৰ্বাধিক 80.22% ভোটদান হয়। সমষ্টিটোৰ অন্তৰ্গত নগাঁও জিলাৰ 5টা বিধানসভা সমষ্টিৰ মুঠ 1339টা ভোটকেন্দ্ৰত পুৱা 7 বজাৰ পৰা ভোটগ্ৰহণ সুকলমে অনুষ্ঠিত হয়। একেদৰে মৰিগাঁও জিলাৰ 3টা ভোটগ্ৰহণ কেন্দ্ৰত নিয়াৰিকৈ ভোটগ্ৰহণ সম্পন্ন হয়। বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাই পুৱা 7 বজাতে মৰিগাঁও জিলাৰ মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 16 নম্বৰ ভোটকেন্দ্ৰত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে। একেদৰে কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাই নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিৰ মাজগাঁও উচ্চ বুনিয়াদী বিদ্যালয়ত ভোটদান কৰে। সমষ্টিটোৰ ভোটগণনা অহা শুকুৰবাৰে অনুষ্ঠিত হ'ব। আজি সমষ্টিটোত ভোটগ্ৰহণ সন্দৰ্ভত এয়া নগাঁৱৰ পৰা আমাৰ সংবাদদাতা মুনিন্দ্ৰ শইকীয়া।
1: 2টা ভোটগ্ৰহণ কেন্দ্ৰত ইভিএমৰ বিসংগতিৰ বাহিৰে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন আজি পুৱা 7 বজাৰ পৰা অনুষ্ঠিত হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়া বিয়লি 5 বজাত শান্তিপূৰ্ণভাৱে সামৰণি পৰে। ভোটগ্ৰহণ প্ৰক্ৰিয়া সামৰণি পৰাৰ লগে লগে নগাঁও জিলাৰ 5টা বিধানসভা সমষ্টি আৰু মৰিগাঁও জিলাৰ 3টা বিধানসভা সমষ্টিৰে গঠিত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ 15গৰাকী প্ৰাৰ্থীৰ ভাগ্য ইভিএমত বন্দী হৈ ৰ'ল। ব্যাপক নিৰাপত্তা বেষ্টনীৰ মাজত অনুষ্ঠিত ভোটগ্ৰহণ প্ৰক্ৰিয়া সমগ্ৰ লোকসভা সমষ্টিৰ ভোটাৰসকলৰ সঁহাৰি আছিল অতিকে উৎসাহজনক। পুৱাৰে পৰা নগাঁও জিলাৰ 5টা বিধানসভা সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰৰ ভোটাৰসকলে শাৰী পাতি নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে। জিলাখনৰ 5টা বিধানসভা সমষ্টি পুৱাৰে পৰা অনুষ্ঠিত হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়া অন্ত পৰাৰ পাছত কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজত ৰহা বিধানসভা সমষ্টি আৰু নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টি ইভিএমসমূহ জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰা নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ ষ্ট্ৰং ৰুমত ৰখাৰ ব্যৱস্থা কৰিছে।
0: উল্লেখযোগ্য যে নগাঁও সমষ্টিত বিয়লি 5 বজালৈকে লাভ কৰা তথ্য অনুসৰি 76% ভোটদান হয়। শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগণনা চলি আছে। নিৰ্বাচনত বিজেপি নিশ্চিত জয়ৰ দিশে অগ্ৰসৰ হৈছে। বৰ্তমানলৈ লাভ কৰা তথ্য অনুসৰি বিজেপিয়ে 23টা ৱাৰ্ডত জয়লাভ কৰিছে আৰু মিত্ৰ দল অসম গণ পৰিষদে 2টা ৱাৰ্ড হস্তগত কৰিবলৈ সমৰ্থ হৈছে। 29 আৰু 30 নম্বৰ ৱাৰ্ডত পুনৰ ভোটগণনাৰ নিৰ্দেশ দিয়া হৈছে। ৱাৰ্ড দুটাত পুনৰ গণনা চলি আছে। এই বিষয়ে অধিক জনাইছে আমাৰ শিলচৰৰ সংবাদদাতা আখি ৰাণী দাসে।
2: শিলচৰ পৌৰ নিগম নিৰ্বাচন 2026ৰ ভোটগণনা ৰামনগৰ ISTTত এতিয়াও চলি আছে। 40টা ৱাৰ্ডত নিৰ্বাচন অনুষ্ঠিত হৈছিল। এতিয়ালৈকে আনুষ্ঠানিকভাৱে প্ৰকাশ পোৱা ফলাফলত বিজেপিয়ে 23টা ৱাৰ্ডত জয়লাভ কৰিছে আৰু অসম গণ পৰিষদে 2টা ৱাৰ্ডত জয়লাভ কৰে। আনহাতে পুনৰ গণনাৰ বাবে আৰু 2টা ৱাৰ্ডৰ ফলাফল বাকী আছে। এই 2টা ৱাৰ্ড হৈছে 29 আৰু 30। এই 2টা ৱাৰ্ডত জয়লাভ কৰিছিল নিৰ্দলীয় প্ৰাৰ্থী আৰু কংগ্ৰেছ প্ৰাৰ্থী। ইপিনে ইতিমধ্যে ইটখলা বিজেপি কাৰ্যালয়ত আৰম্ভ হৈছে বিজয় উল্লাস।
0: 72 সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠান আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰ দেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। দেশৰ অন্যান্য প্ৰান্তৰ লগতে ৰাজ্যতো 2 অক্টোবৰৰ পৰা 8 অক্টোবৰলৈ বন্যপ্ৰাণী সপ্তাহ উদযাপন কৰা হৈছে। এই সপ্তাহৰ এই বছৰৰ মূল বিষয়বস্তু হৈছে বসতিস্থলৰ সংযোগ সাধন আৰু বন্যপ্ৰাণীৰ পূৰ্ণ বিকাশ। আজিৰ অনুষ্ঠানত অংশ লৈ বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বন্যপ্ৰাণী সংৰক্ষণ আৰু মানুহ বন্যপ্ৰাণীৰ সহাৱস্থানৰ দিশত অসমৰ প্ৰচেষ্টাক শক্তিশালী কৰাৰ বাবে গুৰুত্বপূৰ্ণ প্ৰতিবেদন উন্মোচন কৰে। ৰাজ্য চৰকাৰৰ বন বিভাগ আৰু WWF ইণ্ডিয়াৰ যৌথ উদ্যোগত প্ৰস্তুত কৰা ট্ৰেকিং দ্য জায়েণ্টছ শীৰ্ষক প্ৰতিবেদনত 5টা ৰেডিঅ' কলাৰ লগোৱা হাতী, 5 বছৰত সংগ্ৰহ কৰা 38,000তকৈ অধিক GPS অৱস্থানৰ জৰিয়তে বিচৰণ সম্পৰ্কীয় তথ্য প্ৰদান কৰা হৈছে। তদুপৰি হাতীসমূহৰ ঋতুভিত্তিক প্ৰব্ৰজন আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সিপাৰে বিচৰণ সন্দৰ্ভতো তথ্য দিয়া হৈছে। ছেফগাৰ্ডিং ৱাইল্ড লাইফ মুভমেণ্ট শীৰ্ষক আনখন প্ৰতিবেদনত ধনশিৰি লামডিং হস্তী সংৰক্ষিত বনাঞ্চলৰ মাজেৰে পাৰ হৈ যোৱা 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বন্যপ্ৰাণীৰ বিচৰণ সুৰক্ষিত কৰিবলৈ গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে উল্লেখ কৰা হৈছে। এই অনুষ্ঠানত সমৰ্পিত মনোভাৱেৰে কাম কৰা আগশাৰীৰ বনকৰ্মী আৰু বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত উৎকৃষ্ট প্ৰদৰ্শন কৰাসকলক স্বীকৃতি প্ৰদান কৰা হয়। অনুষ্ঠানত অংশ লোৱাৰ পাছত সাংবাদিকৰ আগত বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এইদৰে কয়।
3: বন্যপ্ৰাণী সপ্তাহ উপলক্ষে আমাৰ যি সামৰণি কাৰ্যসূচী আছিল, এই সামৰণি কাৰ্যসূচীত অসমৰ বিভিন্ন প্ৰান্তত থকা আমাৰ বন বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ যিসমূহ সুন্দৰ কামৰ মাজেৰে বন বিভাগটো আগবঢ়াই লৈ গৈছে, তেখেতসকলক আমি ইয়াত কৃতাৰ্থ কৰিলোঁ বা তেখেতসকলক আমি প্ৰমাণ পত্ৰ প্ৰদান কৰিলোঁ। বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে প্ৰতিকূল পৰিৱেশৰ মাজতো আমাৰ বন কৰ্মীসকলে বা বন বিভাগৰ বিষয়া কৰ্মচাৰীসকলে বহু ভিতৰুৱা অঞ্চলত দুৰ্গম অঞ্চলতো নিজৰ জীৱনক বিপন্ন কৰিও কাম কৰি থাকে। সেইসকল সাহসী যোদ্ধাক আজি আমি ইয়াত প্ৰমাণ পত্ৰ দিছোঁ, পুৰস্কৃত কৰিছোঁ, তেখেতসকলৰ সুন্দৰ কথাবিলাক আমি ইয়াত আলোচনা কৰিছোঁ আৰু আশা ৰাখিছোঁ যে অসমৰ বন বিভাগৰ প্ৰতিগৰাকী কৰ্মীয়ে সেই ধৰণে কাম কৰক যাতে বন বিভাগটোৱে এক নতুন ৰূপ ল'ব পাৰে।
0: বন্যপ্ৰাণী সপ্তাহ উপলক্ষে বাক্সা জিলাৰ শালবাৰীত আজি সজাগতা সমদল উলিওৱা হয়। 72 সংখ্যক এই সপ্তাহৰ সৈতে সংগতি ৰাখি বন বিভাগে আয়োজন কৰা এই সমদলৰ জৰিয়তে বন্যপ্ৰাণীৰ সুৰক্ষাক লৈ ৰাইজৰ মাজত ব্যাপক সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়। এই কাৰ্যসূচীত শালবাৰী সংমণ্ডলৰ অধীনৰ বন বিষয়া আৰু কৰ্মীসকলে অংশগ্ৰহণ কৰে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
2: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত উচ্চতম ন্যায়ালয়ে অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই দাখিল কৰা জামিন আবেদনখনৰ শুনানি আজি গ্ৰহণ কৰে। চৰকাৰ পক্ষ আৰু অভিযুক্ত পক্ষৰ যুক্তি শুনাৰ পাছত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত অসম চৰকাৰলৈ জাননী জাৰি কৰে। আদালতে সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনখন অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ সৈতে সংযুক্ত কৰে। সেই অনুসৰি উচ্চতম ন্যায়ালয়ে অহা 6 নৱেম্বৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ জামিন আবেদন দুখনৰ শুনানি একেলগে গ্ৰহণ কৰিব বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। ইপিনে জনপ্ৰিয় শিল্পীগৰাকীৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। আজি সুমিত ভূঞা নামৰ অসমৰ এজন স্থানীয় লোকে ফাষ্ট ট্ৰেক আদালতত সাক্ষ্য প্ৰদান কৰে। আনহাতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ প্ৰাঞ্জল দাসৰ বিচাৰপীঠত অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ জামিন আবেদনো আজি পুনৰ শুনানি অনুষ্ঠিত হয়। আদালতে অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ জামিন আবেদনখন কাইলৈ পুনৰ শুনানি গ্ৰহণ কৰিব। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰাজেশ মজুমদাৰৰ বিচাৰপীঠে আজি অভিযুক্ত সন্দীপন গাৰ্গৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ পৰহিলৈ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে। অভিযুক্ত শ্যামকানু মহন্তই ফাষ্ট ট্ৰেক আদালতৰ গোচৰৰ ধাৰা আৰোপৰ নিৰ্দেশনাক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। আজি এই আবেদনখনৰ শুনানিৰ অন্তত ন্যায়ালয়ে পৰহিলৈ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে। বেলজিয়ামত জন্মগ্ৰহণ কৰা বিজ্ঞানী ফ্ৰান্সিছ হালজেনলৈ 2026 বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা আগবঢ়োৱা হৈছে। আইচ কিউব নামৰ মৌলিক কণা নিৰীক্ষণৰ মানমন্দিৰৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদান আৰু জ্যোতি পদাৰ্থ বৈজ্ঞানিক উৎসৰ পৰা নিৰ্গত উচ্চ শক্তিসম্পন্ন মৌলিক কণাৰ আৱিষ্কাৰৰ বাবে বিজ্ঞানীগৰাকীক নবেল বঁটাৰ বাবে বাছনি কৰা হৈছে। 82 বছৰীয়া ফ্ৰান্সিছ হালজেনৰ নেতৃত্বত এটা আন্তঃৰাষ্ট্ৰীয় দলে দক্ষিণ মেৰুত নিউট্ৰিনৰ উপস্থিতি ধৰা পেলোৱাৰ বাবে আইচ কিউব নামৰ

0: মাত্ৰা বিকশাই তুলিছিল। ইয়াৰ ফলত ব্ৰহ্মাণ্ডৰ অধ্যয়নৰ নতুন পথ মুকলি হৈছে। নিউট্ৰিনো নামৰ মৌলিক কণাসমূহ অধিক ক্ষুদ্ৰ আৰু প্ৰায় ভৰহীন। এই কণাসমূহ তৰা আৰু অন্য মহাজাগতিক পৰিঘটনাৰ পৰা উৎপন্ন হয়। ৰয়েল ছুইডিছ একাডেমী অৱ ছায়েন্স ষ্টকহোমত এই পুৰস্কাৰ ঘোষণা কৰে। এই পুৰস্কাৰত প্ৰায় 12 লাখ মাৰ্কিন ডলাৰ প্ৰদান কৰা হয়। হস্ততাঁত আৰু বস্ত্ৰশিল্প সঞ্চালকালয়ৰ উদ্যোগত শুৱালকুছিত আজি মেগা হেণ্ডলুম ক্লাষ্টাৰৰ উদ্বোধন কৰা হয়। হস্ততাঁত বস্ত্ৰ আৰু ৰেচম বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আঁচনিখন উদ্বোধন কৰি এইদৰে কয়।
1: যে ইয়াত এটা মেগা মানে ক্লাষ্টাৰ আমাৰ হেণ্ডলুমৰ ইয়াতে হ'ব। আমি কিছু ইনফ্ৰাষ্ট্ৰাকচাৰ এতিয়া উন্নয়ন কৰিম। ইয়াতে আমি 4200 মানে 76,466 শিপিনী 5টা গাঁও পঞ্চায়তৰ পৰা তাতে অন্তৰ্ভুক্ত কৰিছোঁ আৰু এওঁলোকক ট্ৰেইনিং চেনিং দিয়া হ'ব আৰু মানে তাঁতশাল এইবিলাক মানে দিয়া হ'ব। আৰু আজি ইয়াৰে আমি আৰম্ভ কৰিছোঁ। বাকী ঘৰে ঘৰে যাই বস্তু ফিটিং চিটিং চব সেইটো ঠিক ঠিক কৰা হ'ব। তাৰ বাদেও এটা ইয়াত আমাৰ চেণ্টাৰত হষ্টেল ফেচিলিটি থাকিব, ট্ৰেইনিঙৰ কাৰণে ফেচিলিটি থাকিব আৰু ডিজাইনিঙৰ কাৰণে ড্ৰায়িং কৰাৰ কাৰণেও চব থাকিব। গতিকে ইয়াত বাহিৰৰ পৰা আহি পালেও মানুহখিনিয়ে ট্ৰেইনিং ল'ব পাৰিব আৰু শুৱালকুছি পিনিখিনিকো আপগ্ৰেড কৰাৰ কাৰণে বিভিন্ন ইয়াতে ট্ৰেইনিং প্ৰগ্ৰামবিলাক চলি থাকিব।
0: হস্ততাঁত আৰু বস্ত্ৰশিল্প সঞ্চালকালয়ৰ উন্নয়ন কাৰ্যসূচীৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ 29 কোটি আৰু ৰাজ্য চৰকাৰৰ 3 কোটিসহ মুঠ 32 কোটি টকা ব্যয় সাপেক্ষে আঁচনিখন ৰূপায়ণ কৰা হয়। হস্ততাঁত ক্লাষ্টাৰটোৰ অধীনত 5খন গাঁও পঞ্চায়ত, 68খন গাঁৱৰ মুঠ 4266গৰাকী শিপিনীক তাঁতশাল আৰু যাৱতীয় সা সৰঞ্জাম যোগান ধৰা হ'ব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিমিষা ঠাকুৰীয়া নামৰ এগৰাকী ছাত্ৰীৰ হত্যাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত আছিক আলী আৰক্ষীৰ গুলীত আহত হৈছে। ছাত্ৰীগৰাকীৰ হত্যাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা আছিক আলীক আৰক্ষীয়ে লগত লৈ আজি পুৱতি নিশা তথ্য সংগ্ৰহৰ বাবে যাওঁতে পলায়নৰ চেষ্টা কৰে। ফলস্বৰূপে আৰক্ষীয়ে কৰা গুলীচালনাত অভিযুক্ত আছিক আলীৰ ভৰিত গুলী লাগি আহত হয়। আহত অভিযুক্তগৰাকীক আৰক্ষীয়ে লগে লগে গৰল প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱায় আৰু পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ স্থানান্তৰ কৰা হয়। ভৰিত দুটা গুলী লগা অভিযুক্ত আছিক আলী বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। কামৰূপ মহানগৰ জিলাৰ ক্ষেত্ৰীত আজি সংঘটিত এটা পথ দুৰ্ঘটনাত 3জন লোক থিতাতে নিহত হয়। গুৱাহাটীৰ পৰা নগাঁও অভিমুখী এখন বাহন নিয়ন্ত্ৰণ হেৰুৱাই ৰেলিঙত খুন্দা মৰাৰ ফলতে এই অঘটনটো ঘটে। মৃত লোককেইজনৰ ভিতৰত এগৰাকী মহিলা আৰু 2জন পুৰুষ আছে। আনহাতে 3জনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। আমাৰ পৰৱৰ্তী বাতৰিখনক অৰুণিমা গোস্বামীৰ পৰা।
2: 2025-26 পৰ্যটন বৰ্ষত 4,58,618গৰাকী পৰ্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিছে। উদ্যানখনলৈ আগমন ঘটা পৰ্যটকৰ এই সংখ্যা পূৰ্বৰ বছৰৰ তুলনাত 8.5% অধিক। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰি কয় যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এই অভূতপূৰ্ব জনপ্ৰিয়তাৰ পৰা অসমে যে বিশ্বৰ পৰ্যটন মানচিত্ৰত সুকীয়া স্থান প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হৈছে সেয়া প্ৰমাণিত হৈছে। তেওঁ লগতে অসমক পৰ্যটনৰ আকৰ্ষণীয় স্থলী হিচাপে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰৰ আঁচনি অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে। সেৱা সংকল্প অভিযানৰ অংশ হিচাপে বিভিন্ন জিলাত কাৰ্যসূচী অব্যাহত আছে। যোৰহাট জিলাত সেৱা সংকল্প অভিযানৰ অংশ হিচাপে মৰিয়নী সমজিলা প্ৰশাসন আৰু পূব যোৰহাট উন্নয়ন খণ্ডৰ উদ্যোগত আজি চেলেংহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সেৱা সেতু অভিযানৰ শিবিৰ মুকলি কৰা হয়। সেৱা সংকল্প অভিযানৰ অংশ হিচাপে গোলাঘাট উন্নয়ন খণ্ডৰ কঠালগুৰিত আজি স্বাস্থ্য আৰু কল্যাণ শিবিৰ অনুষ্ঠিত হয়। খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই এই শিবিৰ মুকলি কৰে। বিশেষজ্ঞ চিকিৎসকৰ লগতে MBBS আৰু আয়ুষ চিকিৎসকে সেৱা আগবঢ়োৱা শিবিৰটোত মুঠ 768গৰাকী লোকে স্বাস্থ্যসেৱাৰ সুবিধা লাভ কৰে। ধেমাজি জিলাত আজি মন্ত্ৰী ডাঃ অনুজ পেগুৱে বৰদলনি উন্নয়ন খণ্ডত সেৱা সংকল্প অভিযানৰ শিবিৰ মুকলি কৰে। কাৰ্বি আংলং জিলাৰ মাঞ্জা উন্নয়ন খণ্ডৰ কাৰ্যালয়তো আজি সেৱা সংকল্প অভিযানৰ অংশ হিচাপে শিবিৰ মুকলি কৰা হয়। চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত আজি বিশেষ স্বাস্থ্য আৰু কল্যাণ শিবিৰ অনুষ্ঠিত হয়। সদ্যসমাপ্ত এছিয়ান গেমছৰ বক্সিঙত সোণৰ পদক জয় কৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোহাঁই আজি সন্ধিয়া অসমত উপস্থিত হ'ব। ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত তাৰকা বক্সাৰগৰাকীক আদৰণি জনাব। ইয়াৰ পাছতে ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াই তেওঁক সন্মান জনোৱাৰ লগতে ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সমিতিয়ে বিমানবন্দৰৰ পৰা মটৰ চাইকেল সমদলেৰে লাভলীনা বৰগোহাঁইক আদৰণি জনাব। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল কিছু সময়ৰ পাছতে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত অনুষ্ঠিত হ'ব। সদ্যসমাপ্ত এছিয়ান গেমছত সোণৰ পদক অৰ্জন কৰা আৰু ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত 2-1 ফলাফলেৰে জয়লাভ কৰা ভাৰতীয় দলে

0: আজিৰ খেলখনত জয়লাভ কৰি জয়ৰ ধাৰা অব্যাহত ৰখাৰ বাবে চেষ্টা চলাব। বজালী জিলাৰ পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ বিজ্ঞান শাখাৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ দীপ বৰ্মনে ৰাষ্ট্ৰীয় জুডো প্ৰতিযোগিতালৈ বাছনি লাভ কৰিছে। দীপে লামডিঙত যোৱা 4 অক্টোবৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাছনিত 19 বছৰ অনূৰ্ধ শাখাত সফলতা অৰ্জন কৰি ৰাজস্থানত হ'বলগীয়া ৰাষ্ট্ৰীয় জুডো প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে যোগ্যতা অৰ্জন কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ সুকলমে সম্পন্ন। বিয়লি 5 বজাৰ পৰ্যায়ত মানুহ আৰু বন্যপ্ৰাণীৰ সহাৱস্থানৰ দিশত অসমৰ প্ৰচেষ্টা সন্দৰ্ভত গুৰুত্বপূৰ্ণ প্ৰতিবেদন উন্মোচন। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ 6 নৱেম্বৰত উচ্চতম ন্যায়ালয়ত জামিন আবেদনৰ পৰৱৰ্তী শুনানি। প্ৰসিদ্ধ বিজ্ঞানী ফ্ৰান্সিছ হালজেনলৈ 2026 বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা। আৰু এছিয়ান গেমছত সোণৰ পদক জয় কৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোহাঁইৰ কিছু সময়ৰ পাছত অসম আগমন।
1: फ्रीक्वेंसी मॉड्यूलेशन 110.2 मेगाहर्ट्ज़ पर ये आकाशवाणी का हवलंग केंद्र है।
2: तो शुरू करें इन्वेस्टिंग का पार्ट।

0: সমূহ শ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আজিৰ কৃষকবাণী অনুষ্ঠান। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত।
1: শ্ৰোতাসকল, কৃষকবাণীৰ যোৱা খণ্ডত আপোনালোকে অসমত কল খেতিৰ ব্যৱসায়িক সম্ভাৱনা বিষয়ত আলোচনাটিৰ প্ৰথম ভাগ শুনিছিল। আজি তাৰ শেষ অংশ আগবঢ়াইছোঁ। আলোচনাটিত ভাগ লৈছে কৃষি বিজ্ঞান কেন্দ্ৰ কামৰূপ জিলাৰ বিষয়বস্তু বিশেষজ্ঞ ডক্টৰ দৰতী প্ৰিয়ম দুৱৰা আৰু ছয়গাঁও চক্ৰৰ কৃষি উন্নয়ন বিষয়া উৰ্মিল বৰঠাকুৰে। আলোচনাটিৰ আঁত ধৰিছে ভাস্কৰ জ্যোতি আচাৰ্যই।
2: এতিয়া যদি আমি অকণমান কৃষি পদ্ধতিৰ ফালে যদি আমি আহোঁ, কাৰণ সেই সম্ভাৱনাটোলৈ চাই কোনোবা যদি কাইলৈ নতুনকৈ কল খেতিৰ ফালে আগবাঢ়ি আহে, প্ৰশিক্ষণৰ তেনেকুৱা ব্যৱস্থা আছে নেকি আপোনালোকৰ ফালৰ পৰা?
3: হয়, আমাৰ প্ৰশিক্ষণ থাকে। আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰবিলাকত কলৰ বিষয়ত প্ৰশিক্ষণ দিয়া যায়, কাৰণ আমাৰ কামৰূপ জিলাতো দিয়া যায়, কাৰণ কামৰূপত আমাৰ কৃষকসকল মানে কল খেতিৰ লগত জড়িত হৈ আছে। আৰু ইয়াৰ উপৰিও কল খেতি কৰোঁতে কি কি সমস্যা পাইছে বা বেমাৰ আজাৰ, সেইখিনিৰ ওপৰতো আমাৰ প্ৰশিক্ষণ দিয়া যায়। তাৰোপৰি কৃষি বিভাগতো তেনেকুৱা ধৰণৰ প্ৰশিক্ষণ থাকে তেওঁলোকৰ। গতিকে প্ৰশিক্ষণৰ মানে কাৰণে চিন্তা কৰিব লগা নাথাকে, খালি তেওঁলোকে কামখিনি কৰিব লাগে। আচলতে এনেকুৱা বহুত সময়ত হয় যে প্ৰশিক্ষণ লয় কিন্তু তেওঁলোকে কামটো নকৰে। তো গতিকে যিসকলে কাম কৰে তেওঁলোকেহে আচলতে প্ৰশিক্ষণ লোৱাটো দৰকাৰ
4: থাকে। সেইকাৰণে প্ৰশিক্ষণ দিয়াৰ আগতে আমি অলপ চেষ্টা কৰোঁ যে যোনে একচুৱেলি কল খেতি কৰি আছে বা কৰিবলৈ প্ৰস্তুতিটো আৰম্ভ কৰিছে, আমি তেওঁলোকক মাতি নি পেলাই প্ৰশিক্ষণটো দিওঁ। তেওঁৰ লগত আমি দুজন এক্সট্ৰা মানুহ মাতোঁ যাতে তেওঁক দেখি পেলাই আৰু দুজন মানুহে শিকক। কিন্তু প্ৰথমতে আমি স্পেচিফিকেলি যোনখিনি মানুহে কল খেতি অলৰেডি কৰি আছে, আমি গৈ পেলাই যদি চাওঁ তেওঁলোকৰ ফিল্ডত প্ৰব্লেম কি আছে, আমি চেষ্টা কৰোঁ ফিল্ডতে ট্ৰেইনিংটো দিবলৈ।
2: হয়,
4: কিন্তু ফিল্ডত যদি আমাৰ অলপমান অসুবিধা হয়, বহা চহা কেতিয়াবা অলপ দিগদাৰ হয়, তেতিয়া আমি আমাৰ ট্ৰেইনিং হলত মাতি পেলাই আমি তেনেকৈ ট্ৰেইনিংখিনি আগবঢ়াই লৈ যাওঁ।
2: আমাৰ যি দৈনিক খাদ্যত তালিকা থাকে তাতে আমি সকলো ধৰণৰ পুষ্টিবিলাক আমি পাবৰ যত্ন কৰোঁ, আৰু তেনে ক্ষেত্ৰত দৈনিক এটাকৈ কল এজন মানুহে খাবই লাগে সাধাৰণতে এনেকৈ কোৱা হয়। আৰু যিবিলাক বাঢ়ি অহা ল'ৰা ছোৱালী সিহঁতেতো কল খাবই লাগে, বিভিন্ন ধৰণৰ তাত পুষ্টি আছে, ভিটামিন আছে। এতিয়া আকৌ আমাৰ এই ক্ষেত্ৰত কলবিলাকৰ ভিতৰত ভীমকলটো আকৌ কলৰ ৰজা বুলি বহুতে ক'ব খোজে, আৰু আপুনি কৈছে ইতিমধ্যে ভীম ভিটা বুলি তাৰ পৰা পাউডাৰ প্ৰস্তুত কৰি উলিওৱা হয়। গতিকে অকল ভীমকলক লৈ পেলাই কিবা তেনেকুৱা ধৰণৰ কাম হাতত লোৱা হৈছে নেকি বা তাক কিমান গুৰুত্ব সহকাৰে লোৱা হৈছে?
3: হয়, আমাৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰাও এইবিলাক প্ৰডাক্টৰ ওপৰত বহুতখিনি কাম চলি আছে, এনেকুৱা ধৰণৰ পাউডাৰ বা হেৰি। আৰু ইয়াৰ উপৰি কিন্তু আমাৰ যোৰহাট জিলাত মানে উদ্যোগী আছে য'ৰ পৰা এইটো কৰি আছে। আমাৰ অসমৰ মানে ভীমৰ ওপৰত প্ৰডাক্ট মানে আৰম্ভ হৈছে। হয়, কিন্তু মানে কি হৈছে, আৰু সেইটো মানে প্ৰসাৰ কৰাৰ দৰকাৰ আছে বেবী ফুডৰ ক্ষেত্ৰত সেইটো, কাৰণ আমি ৰ ভীমকলটো আমি বেছিদিন ৰাখিব নোৱাৰোঁ। সেইটো কাৰণে যদি এনেকুৱা মানে প্ৰডাক্ট হিচাপে বেছি এভেইলেবল হয় তেতিয়াহ'লে যিসকল আমাৰ নগৰীয়াবাসী তেওঁলোকে সেইটো মানে ব্যৱহাৰ কৰিবৰ কাৰণে সুবিধা হ'ব। এতিয়া গাঁৱত হ'লে আপুনি বেলেগ কথা, মানে কলটো ছিঙি আনিছে তো খুৱাইছে, কিন্তু টাউন এৰিয়া মানে জেগাৰ কাৰণে কি হয়, কল গাঁৱৰ পৰা আহি বিকালৈকে আপোনাৰ বহুত সময় এটা গুচি যায়। তেতিয়া যিটো কৈছে ছেল্ফ লাইফৰ কথাটো কৈছে ইতিমধ্যে, যে আমি ছেল্ফ লাইফটো আমি কৰিবৰ কাৰণে মানে বানামানা পাল্পিং যিটো কয় সেইটো সেইটোৰো আমাৰ কৃষি বিভাগৰ পৰা প্ৰচেছিং ইউনিট আছে, প্ৰাইমেৰী প্ৰচেছিং ইউনিট, য'ত আপোনাৰ কলৰ যি কলটো আমাৰ পাল্পিং কৰি পেনাই মানে ষ্ট'ৰ কৰাৰ হেৰি কৰা ষ্ট'ৰ কৰাৰ ক্ষেত্ৰত মানে

0: গতিকে সেই তেনেকুৱা সুবিধাখিনি ল'বলৈ হ'লে তেওঁলোকে কৃষি বিভাগ বা কৃষি বিজ্ঞান কেন্দ্ৰত যোগাযোগ কৰিব লাগিব, কাৰণ তেওঁলোকে জানিব লাগিব যে কেনে কি কি প্ৰচেছত কৰিব লাগিব, তাৰ কাৰণে আমাৰ বিশেষজ্ঞ আছে। তো গতিকে এইখিনিও মানে কৰিব পাৰিব। আৰু ভীমকলৰ ধৰক এটা খাৰ, জানেই আপোনালোকে যে আমাৰ অসমত খাৰ খোৱা অসমীয়া বুলি কয় খাৰটো, আৰু খাৰ বুলি ক'লে আমি ফাৰ্ষ্ট মানে প্ৰথমতেই আমাৰ মনলৈ আহে ভীমকল। গতিকে ভীমকলৰ খাৰৰ ওপৰতো আমাৰ মানে ষ্টেণ্ডাৰ্ডাইজ কৰা মানে যিটো এটা উন্নত মানৰ কৰাৰ কাৰণে চেষ্টা কৰি আছে। কাৰণ আমাৰ এনেকুৱা হয় ন যে আমি যিটো পুৰা পুৰি দিয়ে ভীমকলটো, পুৰি পিনে যিটো খাওঁ আমি, সেইটো কাৰ্বনটো থাকে বেছিকে, তো সেইটো আমি ইমান ভাল নহয় বেছিকে খোৱাৰ কাৰণে খালে, যিটো আমাৰ কাৰ্চিনজনিক হ'ব পাৰে। তো গতিকে কেনেকে কাৰ্বনটো কমাই পেনাই কেনেকে ভীমকলৰ খাৰটো উলিয়াব পাৰি সেইটোৰ ওপৰতো কিন্তু যথেষ্টখিনি কাম কৰিছে, চলি আছে, আৰু প্ৰডাক্টটো কিন্তু আমাৰ ওলাইছে।
1: ভীমকলৰ ওপৰত মানে কথা ক'ব গ'লে ভীমকলত যিহেতু অলপ গুটি থাকে, সেইটো টেবল পাৰ্পাছত অলপ কম ইউজ হয়। টেবল পাৰ্পাছ মানে আমি কওঁ যোনটো আমি টেবুলত থৈ দিওঁ, আমি খাই দিলোঁ বোলে এনেকৈ হেৰি কৰি পেলাই, সেইকাৰণে অলপমান টাউন বা চিটি এৰিয়াত মানুহে অলপমান দিগদাৰ পায় ভীমকলৰ ক্ষেত্ৰত। সেইকাৰণে আমি প্ৰচেচিঙত যাবই লাগিব, মানে ডাইৰেক্ট টেবল ফুড বুলি আমি ভীমকলটো অলপমান উলিয়াই দিবলৈ দিগদাৰ হয়। আৰু তেখেতে ক'লেও আমাৰ ছেল্ফ লাইফটো বহুত কম হয়, সেইকাৰণে আমি প্ৰচেচিঙত অলপ ভীমকলৰ কাৰণে গুৰুত্ব দিবই লাগিব।
2: গতিকে আমি বুজিলোঁ যে কল খেতি বা আমাৰ গোটেই কলৰ বজাৰখনক এটা প্ৰতিযোগিতাত তিষ্ঠি থাকিব পৰাকৈ, একদম আগশাৰীলৈ আহিব পৰাকৈ আমাক ফুড প্ৰচেচিং ইউনিট আমাক লাগিব, খাদ্য সংশোধনৰ ব্যৱস্থাটো লাগিব, আমি মূল্য সংযোজনৰ কথা ভাবিবই লাগিব। আৰু সেই দিশত অসম চৰকাৰ নিশ্চয় সাজু আছেই, এই ক্ষেত্ৰত যুৱ উদ্যোগী কিছুমান লাগিব যিসকল আগবাঢ়ি আহি একেলগে, অকলে যদি নোৱাৰেও তেতিয়া একেলগ হৈও
1: ধৰণে
2: এপিচি কৰি পেলাই হ'লেও তেওঁলোকে আগবাঢ়িব পাৰিব। এতিয়া অকণমান কৃষি পদ্ধতিৰ ফালে আমি আহিব বিচাৰিছোঁ, কাৰণ আমি দেখোঁ যে কলৰ অকল ফলটোৱে নহয় গোটেই গছজোপাই আমাক বিভিন্ন ধৰণৰ লাভ দিয়ে, এই ক্ষেত্ৰত কি ক'ব?
0: আমি আমাৰ কলৰ কোনো এটা অংশই আমাৰ মানে পেলনীয়া নহয়, কলৰ আপোনাৰ পাতবিলাকো বিক্ৰী হয়, তাৰোপৰি আপোনাৰ কলৰ যিটো ষ্টেম মানে চিউডো ষ্টেম বুলি কোৱা যায় যিটো, সেইটোও আপোনাৰ কেঁচুসাৰৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে। যেতিয়া কলটো কাটা চপোৱা হৈ গ'ল তাৰপিছত সেই আমি কলগছজোপা কাটি পেলাওঁ, কাৰণ তাৰপিছত আমাৰ তাৰ পৰা আৰু ফল নোলায়, এবাৰেই ফল হয়। তো গতিকে সেইটো আমি কেঁচুসাৰৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ। তাৰপিছতে আকৌ তাৰ পৰা পুলি ওলায়, আপোনাৰ 8-9টা পুলি ওলায়, তো সেই পুলিখিনি আকৌ আমি পিছৰ বছৰৰ কাৰণে আমি পুলি লগাব পাৰোঁ, বা সেইখিনিও আমি বিক্ৰী কৰিব পাৰোঁ। তাৰ উপৰিও পুলিবিলাক পচলা হিচাপেও খোৱা যায়, তাৰমানে আমাৰ কলৰ কোনো এটা পাৰ্টে হেৰি মানে পেলনীয়া নাই। এতিয়া কলৰ বাকলি পুষ্টিৰে ভৰপূৰ, ইয়াক কোৱা হয় হোলছাম ফ্ৰুট, হোলছাম ফ্ৰুট বুলি মানে এইটো কাৰণেই কোৱা হয়, তাৰ পৰা আমি ফেটছো পাওঁ, আমি কাৰ্বহাইড্ৰেটো পাওঁ, প্ৰটিনো পাওঁ, ভিটামিনো পাওঁ, ফাইবাৰো পাওঁ। কল খালে গোটেই মানে যিখিনি পুষ্টি লাগে মানুহক সেইখিনি পোৱা যায়। আৰু কলত এটা আপোনাৰ ভাল বস্তু থাকে যিটো কয় ছেৰটনিন, ছেৰটনিন যিটো আমাক মানে হেপ্পী কৰি ৰাখে। কোনোবা যদি মানুহ মন বেয়া লাগিছে কল এটা খুৱাই দিয়ক, তেতিয়াহ'লে সেইটো আপোনাৰ ভাল ফিল কৰিব, এইটো কোৱা হয়। বা আপোনাৰ এটা সৰু ল'ৰা বা কেচ মানে বাচ্চা আপোনাক যদি কল খুৱাই দিয়ে তেতিয়া তাৰ ভাল টোপনি আহিব। তো সেইকাৰণে আচলতে কলৰ বহুত এটা ভাল গুণাগুণ আছে। কিন্তু কি হৈছে, আমি কল খেতিটো কৰোঁতে আমাৰ বেছি ব্যৱসায়িক হৈ গ'লে কি হয়, আমাৰ মানুহবিলাকে যধে মধে পেষ্টিচাইড মাৰিব খোজে, কাৰণ পোকৰ আক্ৰমণ বা আমাৰ বেমাৰ আজাৰ এইবিলাক বহুত আহিব ধৰে। কাৰণ যেতিয়া আমাৰ মানে কমাৰ্চিয়েল হৈ যায় মাটিবিলাকো এক্সজষ্ট হৈ যায়, এই গোটেইখিনি যেতিয়া খেতি কৰিব বিজ্ঞানসন্মত পদ্ধতিত যাব লাগিব, কিন্তু তেতিয়াহে কিন্তু মানে কল খেতিটো বহুত দিনলৈকে তিষ্ঠিব। নতুবা কি হয়, এতিয়া আমাৰ এটা শংকা থাকে যে কলটো দেখোঁ যে এইটো কাৰ্বাইড দিছে নেকি, আমি মানে চাওঁ গুন্ধি
2: চাওঁ, সেইটো চিন্তা
0: মনলৈ আহে। হয়, আৰু এটা আপোনাৰ ক'ব খুজিছোঁ কলৰ বাকলিটো, আমি সেইটো আমি সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ, আৰু বহুতে সেইটো বিক্ৰীও কৰে মানে তেনেকুৱা জেগাৰ পৰা কালেকশ্যন কৰে, য'ত ধৰক কলৰ বাকলি পেলাই দিয়ে বা শ্বেক বনোৱা জেগা হ'ব পাৰে, সেইবিলাক লৈ পিনে তাৰ পৰা আকৌ সাৰ বনায়, আপোনাৰ শুকুৱাই পেকেটিং কৰি জৈৱিক সাৰ হৈ যায়। তো গতিকে আপোনাৰ কলৰ কোনো এটা পাৰ্টেই এনেই যোৱা নহয়, চ' গোটেই অংশই আমাৰ ব্যৱহাৰ হয়, খালি আমি জানিব লাগিব যে এইটো আমি ক'ত ব্যৱহাৰ কৰিম। আৰু কেঁচুসাৰতো এটা বেলেগেই এটা আপোনাৰ উদ্যোগ আছে, য'ত আমি কলটোৱে আমাৰ প্ৰধান কম্পনেণ্টটো কলেই হয়। যদি আমি কলৰ পৰা বনাওঁ সাৰটো, তেতিয়া যিহেতু আমি কৈছোঁ যে তাত বহুত পুষ্টি থাকে, গোটেইখিনি পুষ্টি থাকে, তেতিয়া সেই পুষ্টিটো যেতিয়া কেঁচুৱে খাই খাই সাৰটো বনাব, সেই সাৰখিনিৰ পৰা আকৌ পুষ্টিটো ভাল পাব
2: উন্নত
0: গছে। তো গতিকে কল গছটোৱে এটা সাৰ হয় ক'বলৈ গ'লে। খালি কি হয়, এতিয়া মালভোগ কল কৰিবলৈ জানিব লাগিব যে মালভোগ কল ছাঁহত নহয়, একদম

0: ৰ'দ ঘাই লাগে।
1: ৰ'দ লাগিব।
0: তো গতিকে যদি আপুনি ঘৰৰ তামোল গছৰ মাজত কলজোপা লগাই দিছে, তাৰ পৰা আপুনি ভাল কল আশা কৰি লাভ নাই। আপুনি যদি ভাবিছে তামোলৰ মাজত লগাম, তেতিয়াহ'লে আপুনি বেলেগ জাতলৈ যাব লাগিব, চেনি চম্পা
1: চেনি
0: কললৈ যাব
1: চম্পা।
0: লাগিব। সেই ঠিক তেনেধৰণে চৰ অঞ্চলত কৰে, ছয়গাঁৱৰ যেতিয়া য'ত মানে বছৰত
1: বছৰত পানী
0: এবাৰ
1: হয়
0: পানী হয়,
1: আৰু তাৰপিছত
0: আকৌ পানী
1: পলস পেলাই যায়।
0: পলস পেলাই যায়। তো গতিকে আমি জেগা বিশেষে আমি কলৰ ভেৰাইটিবিলাক কৰিব লাগিব, জাতবিলাক, তেতিয়াহে আচলতে আমি আচল উৎপাদনটো পাম।
2: হয়
0: কিন্তু আমাৰ কি হয়, মালভোগ কলৰ ক্ষেত্ৰত এটা পানামা বুলি এটা বেমাৰ আছে, খুব এইটো সাংঘাতিক। তো সেই পানামা বেমাৰটো কিন্তু তেওঁলোকে জানি ল'ব লাগিব যে তাৰ কাৰণে কি কৰিব লাগিব। এইটো হৈ যোৱাৰ পিছত বচোৱাটো বহুত দিগদাৰ। হোৱাৰ আগতেই পুলিটো আমি শোধন কৰিব লাগিব, মাটি শোধন কৰিব লাগিব, তাৰপিছত আমি খেতিটো কৰিব লাগিব। গতিকে সেইবিলাক যদি আপুনি নজনাকৈ কল খেতিটো কৰি দিয়ে নহয়, পিছত পানামাই গোটেই গছবোৰ মাৰি দিয়ে। তো সেইকাৰণে আমি এইবিলাক জানি বুজি খাব কৰিব লাগিব। পুলিটো ক'ৰ পৰা আনিছে, যদি আগতে পানামা হোৱা জেগাৰ পৰা আপুনি পুলিটো আনিছে, তেতিয়া আপোনাৰ কি হ'ব, তাৰ পৰা আকৌ পানামা হ'ব। আৰু এটা দুৰ্ভাগ্য কি, যেতিয়া পুলি হৈ থাকে বেমাৰটোৱে দেখা নিদিয়ে। যেতিয়া আপোনাৰ কল থোকটো ওলাব হয়, থোকটো যেতিয়া জাষ্ট ওলাব হৈছে, তেতিয়া কি হ'ব, দেখিব কলজোপা ভাঙি পৰিছে। তাৰমানে গোটেই চিউডষ্টিয়াম যিটো মেইন ভিতৰৰ ষ্টেম থাকে, যিটো পচি যায়, পৰি যায় তাৰপিছত। গতিকে কল খেতিত লাভো আছে আৰু যদি আপুনি নাজানে লোকচানো আছে। গতিকে আপোনাৰ কৰাৰ আগত মানে সদায় কৃষি বিজ্ঞান কেন্দ্ৰ হওক, কৃষি বিভাগ হওক, অকণমান কথাখিনি জানি ল'লে ভাল হয়।
2: নিৰ্দিষ্ট প্ৰশিক্ষণৰ মাধ্যমে
1: প্ৰশিক্ষণ লৈ পেলাই যদি ভালকে আগবাঢ়ে, মানে কলৰ সমান প্ৰফিট দিয়া উদ্যান শস্য অসমত নাই, এইটো একদম ডাঠি ক'ব পৰা কথা।
2: হয়,
1: খালি বস্তুটো অলপমান কেয়াৰফুলি কৰিব লাগিব আৰু অলপমান চাই চিতি পেলাই।
2: আচলতে সকলো খেতিতে সাৱধান হ'ব লাগিব, সকলো খেতিতে তেনেধৰণৰ বিভিন্ন প্ৰত্যাহ্বান থাকে।
0: যিহেতু আমাৰ অসমখন বানপানীৰে জৰ্জৰিত আৰু এই কল খেতি কৰিলে আপোনাৰ যদি 7 দিনলৈও পানী ৰখে, ই নমৰে। এই গতিকে আমাৰ কল খেতিটো আমাৰ সেইকাৰণে কৃষক উপকৃত হ'ব, কাৰণ মানে 7 দিনলৈ আমাৰ বৰতাৰী অঞ্চলত পানী আহি যায় কিন্তু পলস পেলাই গুচি যায়, তো কল নমৰে। তো গতিকে এনেকুৱা ধৰণৰ যিবিলাক ক্লাইমেটৰ লগত আমাৰ বতৰৰ লগত খাপ খুৱাই আমাৰ এই খেতিটো কিন্তু 1 নম্বৰতে কৰিব পাৰি।
2: কল এনে এবিধ ফল আমি গোটেই বছৰ জুৰি আমি খাব পাৰোঁ, কোনো নিৰ্দিষ্ট বতৰৰ বা ঋতুৰ কাৰণে আমি অপেক্ষা কৰিবলগীয়া নহয়। আৰু দিনে এটাকে কল খোৱাটো সকলো মানুহৰ কাৰণে এটা জৰুৰী, এটা সুস্বাস্থ্যৰ বাবে। গতিকে ইয়াৰ বজাৰখনো সাংঘাতিক, আন্তঃৰাষ্ট্ৰীয় বজাৰো আছে, আৰু লগতে মূল্য সংযোজনৰ দিশত যদি আগবঢ়া যায় তেতিয়াহ'লে কোনেও আচলতে ৰখাব নোৱাৰিব। তেওঁ আৰ্থিকভাৱেও তেওঁ সাংঘাতিকভাৱে লাভৰ দিশে আগবাঢ়িব পাৰে, সেই কৃষকজন। গতিকে আজি আমি যিখিনি সম্ভৱ আমি আলোচনাটো আগবঢ়াই নিলোঁ অসমত কল খেতিৰ সম্ভাৱনাৰ বিষয়ে। আপোনালোক দুয়োগৰাকী আহিলে, উৰ্মিল বৰঠাকুৰ আৰু ডক্টৰ দৰুদ্দি প্ৰিয়ম দুৱৰা, দুয়োকে ধন্যবাদ জনাইছোঁ আৰু আজিৰ আলোচনা ইমানতে সামৰিছোঁ।
0: ধন্যবাদ।

0: তাকে মাটিবিলাকত দিলে বহুতখিনি জাগা লাগে, সেইকাৰণে আমি চাইডে চাইডে আকৌ বস্তাত মাটি ভৰাওঁ। আমাৰ গৰু ছাগলী এইবিলাক আছে, গৰু ছাগলীৰ যিবিলাক ধৰক গোবৰ এইবিলাক আমি সাৰৰ বাবে সেইবিলাক আকৌ বস্তাত দিওঁ। দি কিনে আমি ধৰক বুকুৰু জলকীয়া এইবিলাক আৰু
1: এই উৎপাদিত সামগ্ৰীখিনি ক'ত বিক্ৰী কৰে?
0: স্থানীয় বজাৰতে বিক্ৰী কৰা হয়। যিখিনি ধৰক আমি স্থানীয় বজাৰত আমি কৰিব পাৰোঁ, বিক্ৰী কৰি থাকিব পাৰোঁ, তেনেকুৱা কৰি থকা হয় গোটেইখিনিয়ে খেতি।
1: গৰু ছাগলীও মানে আপোনালোকে?
0: হয়, আছে ধৰক ছাগলী আছে, ছাগলীও তেনেকুৱাকৈ পোৱালিবিলাক বিক্ৰীও কৰা হয়। আৰু পুখুৰী আছে আমাৰ, মাছ পালন কৰা হয়। আৰু মাছটো আমি ৰঙিয়াৰ পৰা একেলগে উঠাই আনে, আনি কিনে পোৱালিবোৰ দিয়ে। আৰু চন্দা আছে, ৰৌ, মিৰ্গা, ভাঙন, গ্ৰাছকাপ তেনেকুৱা মাছ আছে, আৰু চাইনা পুঠিটো যে সেইবিলাক আছে। হয়,
1: এই যে আপুনি বেলেগ বেলেগ ধৰণৰ কৃষি কৰ্মৰ লগত জড়িত, এইবিলাকৰ কাৰণে প্ৰশিক্ষণ লৈছে নেকি?
0: প্ৰশিক্ষণকে লোৱা হোৱা নাই। মানুহজনে ধৰক সেনেকুৱা ঘৰ লাগি থাকোঁতে এটা হেৰি হৈ গৈছে, প্ৰশিক্ষণ বুলি নহয়, সৰুৰ পৰাই দেউতাহঁতে কৰিছিলে, মানে সেইবিলাকে চাই চাই, যিহেতুকে চাকৰিৰ কোনো হেৰি নাই, সেই গতিকে ঘৰুৱাভাৱে কৰোঁতে কৰোঁতে অভ্যাস হৈছে আৰু তেনেকুৱা।
1: অভিজ্ঞতাৰ ভিত্তিত চলাই নি আছে?
0: হয়, অভিজ্ঞতাৰ ভিত্তিত চলাই নি আছে।
1: অভিজ্ঞতাও যথেষ্ট হৈছে
0: হয়,
1: আপোনালোকৰ।
0: যথেষ্ট।
1: এতিয়া আপোনালোকে চৰকাৰী সাহাৰ্য কিবা লাভ কৰিছেনে?
0: এতিয়া গোট আছে আমাৰ, আত্মসহায়ক গোট। এই আত্মসহায়ক গোটৰ পৰা আমাৰ লোন লোৱা হয়, সেয়ে আমি তাৰ পৰা লোন লওঁ, লৈ কিনে আমি ব্যৱসায়ত লগাই দিওঁ। আৰু
1: শাক পাচলি আৰু কি কি কৰে?
0: পাচলি এইবিলাক ধৰক পালেং শাক, লাই শাক, এতিয়াতো মূলাটো আমি উঠায়ে আছোঁ, ধৰ বিক্ৰী কৰিয়ে আছোঁ। এতিয়া ধনিয়া চিটোৱা হৈছে, লাই শাক, পালেং শাক, চুকা শাক এইবিলাক আমি এতিয়া চিটোৱা হৈছে। আৰু
1: খেতি বাতিত কেনেধৰণৰ সাৰ প্ৰয়োগ কৰে?
0: বেলেগকে সাৰ নহয়, গোবৰ সাৰটো ছাগলৰ লাভটো যে, সেইটো সাৰো আমি দিওঁ, সেইটোবিধেই সাৰ আমি ব্যৱহাৰ কৰোঁ,
1: জৈৱিক সাৰেই ব্যৱহাৰ কৰে।
0: জৈৱিক, সেইবাবে আমাৰ ধৰ সেই ঘৰুৱা সাৰৰ আমি ব্যৱহাৰ কৰোঁ বাবে আমাৰ ধৰ পাচলিবিলাক স্থানীয় বজাৰতে আমাৰ বিক্ৰী হৈ যায়।
1: এতিয়ালৈকে লাভ কেনেকুৱা পায় আপোনালোকে গোটেইখিনি সামগ্ৰিকভাৱে
0: এতিয়া
1: মিলি?
0: ধৰ আমি ধৰ যি খেতিখিনিত আমি ধান খেতিত মোটামুটি আমাৰ বিঘাই 11 মোন 10 মোন এনেকুৱাকে পৰি যায়। আৰু যিবিলাক দ মাটিত ধৰ আমি কঠীয়াটো পালন কৰি ৰোৱা হয়, সেইকাৰণে সেইটো ধান বেছি ভাল হয়। আমাৰ পুখুৰীটো যিহেতুকে আছে, তাৰ পাৰত আমি মানে কলপুলি ৰোপণ কৰিছোঁ, এই কলপুলিৰ পৰা আমি কলো বিক্ৰী কৰিব পাৰোঁ।
1: আৰু একেলগে কৰিলে খেতিসমূহ সুবিধা হয় নহয় জানো? গৰু গোবৰখিনিও পালে,
0: পালোঁ,
1: গাহৰি বিষ্ঠাখিনিও
0: গাহৰিও
1: পালে,
0: পাই, অঁ, ছাগলীখিনিও পালোঁ, মানে যিবিলাক আমি খেতি কৰোঁ গোটেই খেতিতে আমি সেইবিলাকে দিওঁ।
1: হয়, সেইকাৰণে চাহিদাটো বেছি
0: বেছি, অঁ।
1: হয়,
0: খেতিত লাগিবৰ বাবে মহিলাবিলাকৰ সকলোৰে ধৰ অসুবিধা হয়। প্ৰত্যেকটো ঘৰতে আমাৰ ধৰ তাঁতশাল আছে, তাঁতশালত আমি কাপোৰ লগাওঁ, তাৰপিছত আমাৰ ভোগালী মেলা হয়, তাতে গামোচা বা কাপোৰ সেইবিলাক ওলাওঁ, তেনেকুৱা আমি ধৰ পিঠা পনা বনাওঁ, তিলৰ লাড়ু বনাওঁ।
1: সেইখিনি আপোনালোকে নিজৰ উৎপাদিত সামগ্ৰীয়ে কৰে,
0: হয়,
1: পিঠা
0: উৎপাদিত,
1: লাড়ু এইবিলাক?
0: হয়, নিজৰে। আমি ধৰ ধান খেতিটো কৰা যায় যিহেতুকে আমাৰ বৰা চাউলটো থাকে, এই বৰা চাউলটো আমি পিঠা বনাবই পাৰোঁ। আমি সান্দহটো যে সেইটো ধৰ আমি পেকেটিং কৰি বিক্ৰী কৰিব পাৰোঁ, সৰিয়হো কৰোঁ, সৰিয়হটোকে আমি বিক্ৰী কৰি দিওঁ। শাহু পোহোঁ, তাৰপিছত চৰাই আছে, চৰাইও ধৰ ফাৰ্ম আছে, এইবিলাক কণী আকৌ আমাৰ নিজৰে মেচিন আছে, মেচিনত পোৱালি শুকাওঁ, আকৌ সেই পোৱালিটো আমি বিক্ৰী কৰি দিওঁ, অৰ্ডাৰ আহে সেইমতে আমি বিক্ৰী কৰি দিওঁ। হাঁহৰো তেনেকুৱা, হাঁহৰ ধৰ আমাৰ আছে চীন হাঁহো আছে, আমাৰ ইয়াত অসমীয়া হাঁহো আছে, সেইবিলাকো আমি কণী পোৱালি আমি হেৰি কৰোঁ, কৰি কিনে আমি বিক্ৰী কৰি দিওঁ।
1: জ্যোতিমা ডেকা ডাঙৰীয়ানী, আপোনাৰ পৰা আমি ইতিমধ্যে আপুনি কৰা কৃষিকৰ্মৰ বিষয়ে ভালেখিনি কথা জানিব পাৰিলোঁ। এতিয়া আপুনি যিহেতু দীৰ্ঘদিন ধৰি জড়িত হৈ আছে,
0: হয়,
1: আগৰ পৰা এতিয়ালৈকে আপোনাৰ সামগ্ৰিকভাৱে অভিজ্ঞতা কেনেকুৱা কৃষি ক্ষেত্ৰত?
0: ভালেই অভিজ্ঞতা বাৰু হৈছে, ইমানখিনি ধৰ খেতিৰ আৰম্ভণিতে কৰা নাছিলোঁ, যিহেতু আমি স্বাৱলম্বী হৈছোঁ, সেই গতিকে আমি গোটেইবিলাক খেতিয়ে লগাবৰ বাবে আমি সক্ষম হৈছোঁ। এতিয়া আগতে যদি আমি খেতি লগাব পৰা নাছিলোঁ, এতিয়া আমি যিখিনি ধৰ উৎপাদন কৰোঁ সেই উৎপাদনখিনি লাভৱান হৈ আমি আৰু খেতিটো বঢ়াই নিব পাৰিছোঁ। মাটি যদিও কম হৈছে, আমি বেলেগৰ পৰাও ধৰ আমি মাটিটো লৈ কিনে আমি খেতি উৎপাদন কৰিব পাৰিছোঁ। এতিয়া ধৰ অমিতাটো আমি কৰা নাছিলোঁ আগে, এতিয়া ধৰ আমি অমিতাটোও লগাইছোঁ, তাৰোপৰি আমি পানীলাওটোও কমি আছিলে, পানীলাওটো এতিয়া বেছিকৈ কৰা হৈছোঁ। তাৰপিছত ৰঙালাও ধৰ আমি ধৰ আগতে চাং ৰঙালাওটো যে তেনে সেইটো দিছিলোঁ, এতিয়া ধৰ আমি মাটিত ধোৱা সেই ৰঙালাওটো আমি এতিয়া ব্যৱহাৰ কৰিছোঁ। যিহেতুকে আমি এই খেতিৰ পৰা আমি স্বাৱলম্বীয়ে হৈছোঁ, সেই গতিকে আমি পাম খেতি কৰিম বুলি আমি ভাবিছোঁ, এটি যা যোগাৰ কৰি থকা হৈছে।
1: আৰু এতিয়া আপুনি পাণ খেতিৰ কথা জনালে,
0: হয়,
1: আৰু ভৱিষ্যত পৰিকল্পনা কিবা আছেনে খেতিক লৈ?
0: হৈ আছে, এতিয়া ধৰ আমি মাটি অলপ আমাৰ কাষতে আছে, সেই মাটিখিনিত আমি শ্বিলঙীয়া তামোলটো যে, সেই তামোলটো আমি

0: ৰোপণ কৰিম বুলি ভাবিছোঁ। এতিয়া পুলি যোৱা হৈছে, সেই পুলিটো এতিয়া আমি ধৰ এতিয়া ৰুব হ'ব, সেইটো আমি ৰোপণ কৰিম বুলি ভাবিছোঁ আৰু।
1: আপুনি স্থানীয় বজাৰখন খুব সুন্দৰভাৱেই দখল কৰিছে
0: হয়
1: ন,
0: সুন্দৰভাৱে হয়।
1: এতিয়া আপোনাৰ উৎপাদিত সামগ্ৰী বাহিৰৰ বজাৰলৈ পঠোৱাৰ কিবা কথা ভাবিছে নেকি?
0: বাহিৰলৈ পঠোৱা ভবা হোৱা নাই, কাৰণ যিহেতুকে আমাৰ বেলেগ আমি সাৰ প্ৰয়োগ নকৰোঁৱেই, সেই গতিকে আমাৰ ধৰ তাতে বিক্ৰী হৈ যায়, বেলেগ বাহিৰত ধৰ নিব লগা নহয়েই। আমাৰ ধৰ বৰুলগুৰিত হয়, বৰুলগুৰি তাৰ উপৰি আমাৰ চিপাঝাৰত হয়।
1: আপুনি যে উল্লেখ কৰিলে ছাগলীও পোহে বুলি,
0: হয়
1: কিমান ছাগলী আছে বৰ্তমান?
0: ছাগলী এতিয়া 12 আছে আমাৰ ধৰ ঘৰতে। ধৰ আমি ছাগলীটো পালন দিয়া হয়, আমাৰ আছে বিতেলৰ আনিছিলে এখেতে, সেই বিতেলৰ আমাৰ ছাগলী পাল দিয়া হয় ঘৰতে।
1: আপুনি প্ৰসংগক্ৰমে যিহেতু আত্মসহায়ক গোটৰ কথা উল্লেখ কৰিলে,
0: হয়
1: আপোনালোকে বহু সামগ্ৰী বিক্ৰী কৰে তাত,
0: হয়
1: সেইখিনি আপোনালোকৰ উৎপাদিত সামগ্ৰীৰ পৰাই প্ৰস্তুত কৰা হয়নে?
0: হয় প্ৰস্তুত কৰা হয়। আমি তিল খেতি কৰোঁ, তিল খেতি কৰোঁ যিহেতুকে আমি ঘৰুৱা তিলৰ পৰা আমি লাড়ুটো বনাওঁ, আৰু পিঠাও বনোৱা হয়। আমি যিহেতুকে বৰা চাউল ঘৰতে উৎপাদন কৰোঁ, সেই গতিকে বৰা চাউলটোৰ পৰা আমি পিঠাও বনাওঁ। তাৰপিছত সান্দহ গুড়া যে সেইটোও আমি ঘৰৰে আমাৰ খেতিৰ পৰাই হয়।
1: জ্যোতিমা ডেকা ডাঙৰীয়ানী, আপোনাৰ পৰা আমি আজি আপোনাৰ কৃষি সম্বন্ধে ভালেখিনি কথা জানিব পাৰিলোঁ। গতিকে আপোনাৰ ভৱিষ্যত পৰিকল্পনালৈ আমাৰ অযুত শুভকামনা থাকিল। আপুনি অনাগত দিনত কৃষি ক্ষেত্ৰখন আৰু বহল পৰিসৰলৈ আগুৱাই লৈ যাওক। আমাৰ অনুষ্ঠানলৈ অহাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
2: আজিৰ কৃষি ক্ষেত্ৰত স্বাৱলম্বী ব্যক্তি শিতানত মহিলা কৃষক জ্যোতিমা ডেকাৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে শিখামণি দত্তই।
3: শ্ৰোতাসকল, এতিয়া আগবঢ়াইছো বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ। গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ, বাক্সা, চিৰাং আৰু দক্ষিণ শালমাৰা, মানকাছাৰ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে ৰবি মাকৈ খেতিৰ বাবে বীজ সিঁচা উপযুক্ত তথা সঠিক সময় অক্টোবৰ মাহৰ মাজভাগলৈ। মাকৈ খেতিৰ বাবে খেতিয়কসকলে পানী জমা নোহোৱা বালিচহীয়া মাটিহে নিৰ্বাচন কৰিব। যিসকল খেতিয়কে আগতীয়াকৈ শীতকালীন শাক পাচলিৰ বীজ বীজতলিত পেলাইছে তাত জেলুকা লগা বেমাৰ দেখা দিব পাৰে। ইয়াৰ পৰা ৰক্ষা পাবলৈ বীজতলি ভালকৈ শুকাই ল'ব লাগে। বৰ্তমান মাটিত যথেষ্ট আৰ্দ্ৰতা আছে, সেয়েহে ফুলকবিৰ বীজ সিঁচা কাৰ্য অব্যাহত ৰাখিব পাৰে। যিসকল খেতিয়কে আগতীয়াকৈ মূলা খেতি কৰিব সেই খেতিয়কসকলে মূলাৰ গুটি সিঁচিব পাৰে। ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে কৃষকসকলে শালি ধানৰ মণি ধৰা সময়ত শস্যৰ প্ৰতি বিশেষ যত্ন ল'ব। অনুকূল বতৰৰ বাবে শালি ধানত বিভিন্ন পোক পতংগৰ সংখ্যা বৃদ্ধি পাব পাৰে, সেয়েহে কৃষকসকলে পোখা ওলোৱা পৰ্যায়ত ধাননি পথাৰসমূহ নিয়মীয়াকৈ নিৰীক্ষণ কৰি থাকিব। মাটিমাহ আৰু মগুমাহৰ বীজ 30 ছেপ্টেম্বৰলৈকে পথাৰত সিঁচিব পাৰিব। কৃষকসকলে এতিয়াৰে পৰা মূলা বীজ সিঁচা আৰম্ভ কৰিব পাৰে। বিশেষকৈ আগতীয়া জাতৰ মূলাৰ বাবে ছেপ্টেম্বৰ মাহ বীজ সিঁচাৰ বাবে উপযুক্ত সময়। শীতকালীন শস্যৰ বাবে ছেপ্টেম্বৰ অক্টোবৰ মাহ বেঙেনাৰ পুলি ৰোপণৰ বাবে উপযুক্ত সময়। অনুমোদিত দীঘলীয়া বেঙেনাৰ জাতসমূহ পুছা পাৰ্পল ক্লাষ্টাৰ, বৰ বেঙেনা BW R34, পুছা ক্ৰান্তি আৰু পুছা পাৰ্পল লং। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ আৰু মাজুলী জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে মণি ধৰাৰ অৱস্থাত থকা শালি ধানৰ খেতিডৰাত ইউৰিয়া সাৰ টপ ড্ৰেছিং কৰাৰ ব্যৱস্থা কৰক। শালি ধানৰ খেতিত সুৰপোকৰ আক্ৰমণৰ প্ৰতিষেধক ব্যৱস্থা হিচাপে কৃষকসকলে সময়ে সময়ে খেতিডৰা নিৰীক্ষণ কৰি পোক পলুবোৰ সংগ্ৰহ কৰি ধ্বংস কৰি দিয়াৰ লগতে খেতিত হাঁহ মেলি দিয়াৰ ব্যৱস্থাও কৰিব পাৰে। আগতীয়া মূলাৰ জাত যেনে পোচা দেশী, পোচা চেটকি, পোচা হিমানী আদি মূল পথাৰত সিঁচাৰ কাৰ্য অব্যাহত ৰাখক। নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে ৰবি মাকৈ খেতিৰ বাবে বীজ সিঁচা কাৰ্য উপযুক্ত তথা সঠিক সময় হ'ল ছেপ্টেম্বৰ মাহৰ মাজভাগৰ পৰা অক্টোবৰ মাহৰ মাজভাগ। নৱেম্বৰ ডিচেম্বৰ মাহৰ ভিতৰত চপাব পৰাকৈ ফুলকবিৰ খেতি কৰিবৰ বাবে কৃষকসকলে এই সপ্তাহৰ পৰাই মধ্যমীয়া জাতৰ বীজ ফৰকাল বতৰ চাই নাৰ্চাৰীত সিঁচিবলৈ আৰম্ভ কৰিব পাৰে। শীতকালীন পাচলি খেতি, মূলা, গাজৰ খেতিৰ বাবে মাটি প্ৰস্তুতিৰ কাম আৰম্ভ কৰিব পাৰে। ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে কুঁহিয়াৰৰ শস্যখিনি বৰ্তমান যিহেতু মুখ্য বৃদ্ধিৰ পৰ্যায়ত আছে, গতিকে খেতিয়কসকলে কুঁহিয়াৰ গছৰ বৃদ্ধিৰ সময়ছোৱাত পুৰণি আৰু শুকান পাতবোৰ আঁতৰাই দিব পাৰে। কুঁহিয়াৰ গছবোৰ হালি পৰা বা ভাঙি পৰাৰ পৰা ৰক্ষা কৰিবলৈ 3-4 কুঁহিয়াৰ গছ সিহঁতৰ পাতৰ দ্বাৰা একেলগে বান্ধি যান্ত্ৰিক আধাৰ দিয়াৰ পৰামৰ্শ দিয়া হ'ল। তামোল আৰু নাৰিকল গছত সিহঁতৰ বয়স অনুসৰি দ্বিতীয় কিস্তি সাৰ প্ৰয়োগ কৰা উচিত। ৰবি মাকৈ সিঁচাৰ বাবে ছেপ্টেম্বৰৰ মাজভাগৰ পৰা অক্টোবৰৰ মাজভাগলৈকে আটাইতকৈ উপযুক্ত সময়। বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ ইমানেই।
4: इधर इधर इधर हम बोल रहे हैं तेरे बीजू का
5: पुतला बोल रहे
4: पक्षियों से तो हम खेत को बचा लेते हैं पर इन घातक रसायनों से कैसे बचाएं
5: मतलब
4: देख बेटा तू जो ये अंधाधुंध रसायन मिलाता है ना मिट्टी की सेहत बिगड़ने लगी है और जब माटी ही कमजोर पड़ जाएगी तो उपज कैसे सेहतमंद होगी हाँ? अरे पहले ऐसा नहीं था पूछना अपने बड़े बुजुर्गों से कैसे फसल लहलहाती थी शुद्धता झलकती थी माटी भी तंदुरुस्त और लोग भी पहली वाली बात कहाँ
5: पर हम तो सब यही डाले हैं
4: सब नहीं आज भी लाखों जागरूक किसान परंपरागत विधि से फसल उगा रहे हैं पर्चा कम और उपज की कीमत भी बेहतर पा रहे हैं
5: सच
4: है एक्सपीरियंस से बता रहे हैं धूप में बाल सफेद नहीं किए हैं
5: ठीक है भाई मैं भी आज तो जैविक खेती शुरू करूँगा
6: माटी से प्रेम की परंपरा है परंपरागत खेती
3: শ্ৰোতাসকল এতিয়া শুনক পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ। বেঙেনাৰ দৰ প্ৰতি কুইণ্টলত 3,500 টকাৰ পৰা 4,000 টকা, তিতাকেৰেলা 3,500 টকাৰ পৰা 4,000 টকা, তিয়ঁহ 4,000 টকাৰ পৰা 5,000 টকা, বিলাহী 3,200 টকাৰ পৰা 4,000 টকা, ৰঙালাও 1,500 টকাৰ পৰা 2,000 টকা, অমিতা 1,200 টকাৰ পৰা 2,000 টকা, গাজৰৰ দৰ প্ৰতি কুইণ্টলত 8,000 টকাৰ পৰা 9,000 টকাৰ ভিতৰত, জলকীয়া 7,000 টকাৰ পৰা 8,000 টকাৰ ভিতৰত, কোমোৰা 1,500 টকাৰ পৰা 2,000 টকা, জিকা 3,000 টকাৰ পৰা 4,000 টকা, ভোল 2,500 টকাৰ পৰা 3,000 টকা, মূলা 1,800 টকাৰ পৰা 2,500 টকা, বন্ধাকবি 2,000 টকাৰ পৰা 2,500 টকা, ফুলকবি 7,000 টকাৰ পৰা 8,000 টকা, কেপচিকাম 3,500 টকাৰ পৰা 5,000 টকাৰ ভিতৰত, পটল 2,500 টকাৰ পৰা 3,000 টকাৰ ভিতৰত, ভেন্দি 3,500 টকাৰ পৰা 4,000 টকা, কচু 3,000 টকাৰ পৰা 3,500 টকা, লাও 2,200 টকাৰ পৰা 3,500 টকা, পালেং শাকৰ দৰ 100 মুঠিত 100 টকা, লেচেৰাৰ প্ৰতি কুইণ্টলৰ দৰ 4,000 টকাৰ পৰা 5,000 টকা, নেমুৰ প্ৰতিপোনৰ দৰ 170 টকাৰ পৰা 200 টকাৰ ভিতৰত, পদিনা 100 মুঠিত 100 টকা, ধনিয়া পাত 75 মুঠিত 100 টকা, ভাতকেৰেলা 3,500 টকাৰ পৰা 4,000 টকাৰ ভিতৰত, সাধাৰণ চাউলৰ দৰ প্ৰতি কুইণ্টলত 3,300 টকাৰ পৰা 4,050 টকা, গোমধান 2,400 টকাৰ পৰা 2,500 টকা, গোটামগু 9,000 টকাৰ পৰা 13,500 টকা, মচুৰ 7,700 টকাৰ পৰা 7,800 টকা, বুট 7,400 টকাৰ পৰা 8,500 টকা, মাটি দাইল 11,200 টকাৰ পৰা 14,800 টকা, মগু দাইল প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 9,000 টকাৰ পৰা 12,000 টকা, মচুৰ দাইল 7,200 টকাৰ পৰা 11,800 টকা, ৰহৰ দাইল 10,200 টকাৰ পৰা 12,800 টকা, বুট দাইল 7,900 টকাৰ পৰা 8,500 টকা, আলুৰ দৰ প্ৰতি কুইণ্টলত 900 টকাৰ পৰা 1,500 টকা, পিঁয়াজ 5,300 টকাৰ পৰা 6,200 টকা, সৰিয়হৰ দৰ প্ৰতি কুইণ্টলত 6,750 টকাৰ পৰা 7,000 টকা, তিল 15,000 টকাৰ পৰা 17,000 টকা, ধনিয়া 15,000 টকাৰ পৰা 17,000 টকা, আদা 14,000 টকাৰ পৰা 16,000 টকা, শুকান জলকীয়া 18,000 টকাৰ পৰা 18,500 টকা, গুড় প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 6,600 টকাৰ পৰা 7,000 টকা, চেনি 5,200 টকাৰ পৰা 6,400 টকা, তামোলৰ দৰ প্ৰতি পোনত 300 টকাৰ পৰা 400 টকাৰ ভিতৰত, পাণৰ প্ৰতি কুৰি দৰ 150 টকাৰ পৰা 200 টকাৰ ভিতৰত, 15 কেজিৰ প্ৰতিটো মিঠাতেলৰ টিনৰ দৰ 2,200 টকাৰ পৰা 2,580 টকা, বনস্পতি ঘিৰ 15 কেজিৰ প্ৰতিটো টিনৰ দৰ 2,380 টকাৰ পৰা 2,400 টকা, আৰু গোম ধানৰ প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 3,800 টকাৰ পৰা 4,000 টকা। পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ ইমানেই।
2: শ্ৰোতাসকল, আজিৰ কৃষকবাণী আমি ইমানতে সামৰিছোঁ। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰাৰ। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। নমস্কাৰ।